0: Bejong Longchi Nyenchi Likong, Kamke Lopchi Lichen.
1: Bejong Longchi Nyenchi Likong, Kamke Lopchi Lichen.
2: Jachewi Sengke Namba, Ngana Bejong Longchi Nyenchi Likong, Kamke Lopchi Lichen, Sengda Chichi Lichen, Gegen Loza Nyimayin. Dan hong de goma ge nong la da la den je gap sa la de ni li hi jun bu wang bo ge nong la da sa si ga ba zhang tar de nga da nama ra la da a dang ta me ra da re se ni la den je de ni che yang je nga bo ge da zha yu yo sar ge de ni da za si nga la na nga ni nga zo pe je da zha de ma do di chi hi ba ten de che re de yin de la da de dang zhe de nga zo zhuwa ka sen da bu ji ge yue ba re de yin de la da zhuwa de sen je go ra la tani sengi nangba ka sengi ka nirra chichi nang yo ba yina ani ta teso ku korla ngi ndar ta rangi samsu nangi shi ni sahi ta deji shi yin ta tambo de kaanru yisa ba yina la deng chi chi yina chi yama chi yin bi echa yu siya de chua tambo de ri ta deng anzo gonggo long tengu nona xie yori la deng chi yina ta chi yama chi yin bi ma chas ta jinsen chiri yisa ba yina la deng chi dunbo ka nani chi naa dan laa nindu dini rang kaanla yaa yaa yin juu tiya laa ani koo tui mugi par dini koo rangwaan jindi yaa chubi ki chi yinba yin zang dini nindu chi rangwaan jiri is ani yinba ngaabu dini chi yinwaan ji chaadi par is dini dili laa dini chi yinba zanji ki ani chi dini yinwaan ji yinbi chamaar is yaa dili waya taa te nga zo hiya tambo dish taa nyingba da kaanla yisa ba yina naa yin rangi ji chi yina अनि यमा जिं बि एचएस यारे ता नय रंगि जि ट्रेनर से दि शतां काल गंसो छे तेला यवा शे गोया मरा मबो यो बारे ता जिंजुला ति गिमे गे छानी अनि जिंजुला ति बि गे छे यमा जिं ता जिंजुला म ति बि गे छे रमा जिं से नबा नि शे गे रवा दे नंगि जि यां छे तेला अको नय यमे गे छानी अनि नय यंगे जि छे जि ता नय मायं गे जि छे जि दे नोना नय रंगि जि छे ता नय मायं बग छे से तेला छे तेला यां dāngzhē kāyā yāwā jī shī jī yuwa bārē tā nāyā rāngī jī chē sē dīlē bēnā ngā sō lādēng chē tē sō tē nāyā rāngī jī chē rē wāyā tēnī shē dā dāng zhē dā ādēng chē tē sō nāyā rāngī jī chē wāyā tēnī jūng khūng nīlī dā bē tē nāyā rāngī jī chē rē dōmbī nāyā rāngī jī chē tē rā jīgāngrābū jī yuwa tā tēsō tē chērē chērē nē nāi māyīn bā kī chērē tē yīndi rā tā nāi rāngī jī chē yē nā yīn jī mī jī chē yīn wā jī yīn bī chā kā sā nā tē mā chē yēs